0: কৰিব, এইটোতো মোখান ইনগ্ৰিডিয়েণ্টছখানতো মোখানতো চয়া চাং লা কৈ দিব। তো চয়া চাংটো 150 to 250 গ্ৰাম ল'ব, আৰু এইটোতে 250 গ্ৰামতে ৰিফাইন অইল 1/2 লিটাৰ যাব, আৰু গাৰ্লিকটো 250 গ্ৰাম, জিঞ্জাৰো 350 গ্ৰাম, গ্ৰীণ চিলিটো 25 পিচেছ, চিলি পাউডাৰো 4 টেবল স্পুন, চাল্টটো টু টেষ্ট, আৰু আচিনা মটৰো 1 টেবল স্পুন, আৰু ভেনেগাৰ 2 টেবল স্পুন। আৰু এইটো প্ৰচেছটো আমাৰ চয়া চাংটো এহেতে চফ কৰি না বাহবাৰ দুলাই না ড্ৰাই কৰি তো ইয়াত চফ কৰি না পাফ হোৱা পিছতে মোখানটো এইটো
1: গৰম পানী না ঠাণ্ডা পানী দি চফ
0: ঠাণ্ডা পানী দিবি পত্তেটো কৰিব পাৰিব। হ'লে গৰম আপনিতো ফাট কৰিব মন থাকিলে গৰম পানী চলাই সি ফাট পাফ কৰি দিব, পত্তো চলাব পাৰিব। আৰু এনেকুৱা হয় না পাফ হৈ যায়লে মোখানটো পাৱাৰ স্কুইজ কৰি ড্ৰাই কৰি না ৰাখিব, আৰু এইটোতে ড্ৰাই কৰি টাইমতে মোখানটো গাৰ্লিক আৰু জিঞ্জাৰো গ্ৰীণ কৰিব, ভেন কৰিব। আৰু এনেকুৱা হয় না জিঞ্জাৰেতো পানী আহি যায়, সেইটো কাৰণে পানী থাকি যায়লে স্কুইজ কৰি দিব। আৰু নেক্সটো ড্ৰাই চিলি গ্ৰীণ চিলিটো ড্ৰেইন কৰি না থাকিব, আৰু এনেকুৱা চব ৰেডি কৰি না থাকিলে এইটো চয়া চাংটো কিশোৰ হাত পাৰে না, এইটো ছোটো ছোটো বনাই দিব লাগে। তো এইটো টাইমতে টাইম বেছি লৈ যায়, হ'লে বি মোখান কাৰণে আৰু মাইকী কাম বেছি আছে, তো মোখানটো বেছি এনজয় কৰে এইটো বনাই টাইমতে বি কিছু কথা ক'ব কথা বি কৰিব, এনেই হয় না জক্স কামি মাৰিব হয় না, ছোটো ছোটো বনাই থাকে না, ছোটো বেছি ছোটো হ'লে বি এইটোতো মই এতিয়া ছোটো হোৱাৰো
1: ছোটো হ'ব ইমান টেষ্ট
0: ইমান টেষ্ট হয় হয় হয়। তো এনেকুৱা হয় না চব চামান খান ৰেডি হ'লে নিদ অইল বইল কৰিব, আৰু এইটো অইল কৰি আৰু এইটো 1/2 লিটাৰ ৰিফাইন অইল চলাব লাগে। আৰু মাত্ৰ এইটোতো 250 ml সি চব এই পাৱাৰ নকৰি না, 250 ml সি মিডিয়াম দেই বইল কৰিব, আৰু বইল কৰি না এইটোতো অইলটো ৱাৰ্ম হৈ যায়লে না, হট নহয় ৱাৰ্ম
1: ৱাৰ্ম
0: হয় ৱাৰ্ম দেহি চয়া হট হৈ যালে চয়া চাংটো এক পাৱাৰ বাৰ্ণ কৰি দিব।
1: সেইটো
0: কাৰণে ৱাৰ্ম থাকে টাইমতে চয়া চাং থাকিব, আৰু এনে ল' ফ্লেমতে ল'তে এতিয়াতো আগেতো মিডিয়াম আছে বুলি এতিয়াতো ল'তে যাব লাগিব। তো এনে ল'তে আছে এবাৰ 25 মিনিটছ এনে চয়া চাং ফ্ৰাই কৰি থাকিব, তো ফ্ৰাই কৰি টাইমতে নিমখ আৰু আচিনা মটক এইটোতো ঢালি দিব দে। তো এনে হয় না ফ্ৰাই কৰি চয়া চাংটো অলপ ডাৰ্ক কালাৰ উঠাই যাব, তো এনে ডাৰ্ক কালাৰ ওলাই যায় 25 মিনিটছতে এনে ৰাখি না কালাৰ বি ডাৰ্ক হৈ যাব, তো এনে হয় না ওলাই দিব। তো ওলাই দিয়ে না আৰু এগেইন অইল ৰিমেইনিং খানটো 250 ml আৰু হিট কৰিব দে, তো এনে মিডিয়ামতে হিট কৰি থাকে না অলপ আগে নিচিনা ৱাৰ্ম ওলাই যায়লে গাৰ্লিক আৰু জিঞ্জাৰ এইটো মেহেন কৰি লাৰু তাইজতে ল' ফ্লেমতে ফ্ৰাই কৰিব। এনে ফ্ৰাই কৰি না স্মেল মোখান কিনা হৈছে এনে জানিব হ'লে মোখান স্মেল কৰিব, তো স্মেল কৰি টাইমতে তাহাঁতো ৰ' নাথাকে না স্মেলটো আলাগ হৈ যাব, তো এইটো টাইমতে সি গ্ৰীণ চিলি এইটো মেহেন কৰি লাৰু ঢালিব, আৰু গুড ফৰ 10 মিনিটছ ল' ফ্লেম দেই না এইটো গাৰ্লিক আৰু জিঞ্জাৰ আৰু ড্ৰাই গ্ৰীণ চিলি দুখান 10 মিনিটছ নিচিনা ফ্ৰাই কৰি থাকিব। তো এনে হয় না 10 মিনিটছ খতম হ'লে চিলি এইটো আপুনি কালাৰ সুন্দৰ হ'লে মন থাকিলে চিলি পাউডাৰ বি ঢালিব পাৰিব, হয় হ'লে বি নহ'লে বি ঢালিলে বি আপুনি ওপৰতে আছে। তো এনে হয় না চয়া চাংটো এইটো পিছে 10 মিনিটছ পিছেদে চয়া চাং থাকিব, তো এনে হয় না 1 কিলোতে তাহান 1 কিলোতে ল' ফ্লেমতে 20 মিনিটছ ফ্ৰাই কৰি থাকিব, তো এনে হোৱা পিছতে 20 মিনিটছ পিছেদে খতম হৈ যাব দে। তো এনে হয় না পেকিং কাৰণেতো এইটো বি বেছি ইম্পৰ্টেণ্ট আছে, পেকিং কৰা টাইমতে গৰম টাইমতে হাৱা থাকিলে পেকিংটো যোৱা টাইমতে তাহাঁত নিজৰ বিয়া কৰি দিয়ে, সেইটো কাৰণে ৰাখি না অলপ ঠাণ্ডা পিছতেই পেকিং চলো।
1: এনেকুৱা আমি খান লগা চিগনেচাৰ পিকাৰ এইটো লগা প্ৰচেছ আমি খান কি জনাই দিয়া কাৰণে ইমান খুচি আছে। আৰু আমি খান এইটো প্ৰডাক্টছ বনা সময়তে চেলেঞ্জেছ কি ফেচ কৰে আৰু এইটো কেনেকুৱা অভাৰকাম কৰিবলৈ পাৰে আমি খান?
0: challenges it at the face korea do eto marketing la bikiri korea la eto kitaba do facebook we jae to to pickle do no few months karne hi ase to deri rakhele pya hola eto karne tik time le bikiri bole eto kitaba facebook hoye problem face ho jae bole bi inika mohan kina overcome kore gwalo mohan ke morom korea khan do inika takati jo ahenga লই যায় আৰু কোনোবা দো লৈ যায় ফেমিলি খান কেবি দিব কাৰণে ইয়াত এক্সট্ৰা বি লৈ যায় আৰু এনেকুৱা কেতিয়াবা বেছি হৈ যায় মুখানটো প্ৰাইচ বি অলপ কমটি কৰে না বিক্ৰী কৰি দিয়ে
1: কোৱাৰ নিচিনা চব জেগাতে কাম দে চেলেঞ্জেছটো থাকিবলৈ আছে বুলিবি আপুনি খান এইটো চেলেঞ্জেছ লৈ কিনে মন চুটো নহয় কিনা ইচ্ছা তাক বি ভাল ৰজা নিমিতে কাৰণে মন খুচি পাই আছে আৰু এটা সবল হতি বুলি মন যাদো হেপী কিচেন লগা প্ৰডাক্টছ আলাক চামান ব্ৰা ভাল তাকে তো কিনিগা ইনগ্ৰিডিয়েণ্টছ নহ'লে বি টেকনিক্স চলা কোনবা আছে
0: হয় মোকান তো ইনগ্ৰিডিয়েণ্টছ হোৱা তো মষ্টলি তো অৰ্গেনিক হোৱা কাৰণে এইটো স্পেচিয়েল এটা আছে আৰু মোকান বনা টাইম তে এইটোতো কাষ্টমাৰ হেল্থ কাৰণে মোকান বেছি ইনভেষ্ট কৰে আৰু এইটো হাইজেনিক কাৰণে মোকান তো বেছি ইম্পৰ্টেণ্ট আছে আৰু ইনডিপটো কণ্ডিশ্যনাৰ ফৰ এক্সাম্পল মোকা তো হেল্থ কাৰণে কনচিডাৰ টু ভাবি না মোকান তো অইল খান বি ৰিউজ নকৰে এইবাৰ জ্বলাইলে ছেকেণ্ড টাইমটো নাচলাই যায় আৰু টেম্পাৰেচাৰ খান বি হাইলে জ্বলাইলে ফট ফট কুক কৰিব পাৰে হ'লে বি এইটো এইটো গাঁৱৰ কাৰণে দি আছে সেইটো কাৰণে মোকান তো ল' ফ্লেম আৰু মিডিয়ামতে সি বেছি জ্বলাই
1: বেছি খুচি পাইছে আপুনি খান ভাৱনা কৰি কিনে কাষ্টমাৰ্ছ নিমিতে কাৰণে তাহান হেল্থ ৱেলবিং খান নিমিতে কাৰণে আপুনি খান ভাল ৰা ভাৱনা কৰি কিনে কৰি দিয়া নিমিতে কাৰণে ইমান খুচি পাইছে আৰু এটা আৰু জানিবলৈ মন যাদ আপুনি খান লা ফিউচন পিকলছ খান হ'লিবি কেণ্ডিজ খান হ'লি কি হ'লিবি আপুনি খান ফিউচন ফ্লেভাৰছ এক্সপেৰিমেণ্ট কৰে না চব বানা ট্ৰেডিশ্যন ৰাস্তা দি যায়
0: মোকাতো দুইটাৰে বি এক্সপেৰিমেণ্ট কৰে হ'লে বি মষ্টলিতো মোকান ট্ৰেডিশ্যনতে ফাৰ্ষ্ট ষ্টাৰ্ট কৰে না পিছলৈহে মোকান নিজৰ শিক্ষালে দিয়ে
1: আচ্ছা তো মই আৰু এটা চাৱাল সুধিবলৈ মন যাদ আপুনি খান লগা গুজবেৰী আৰু ৱাইল্ড এপল না কেণ্ডিজ লগা বেনিফিটছটো কি আছে লিচনাৰ্ছ খান কি আৰু এইটো বি জনাই দিব
0: এইটো ৱাইল্ড এপল আৰু গুজবেৰী কেণ্ডি বনাই দিওঁ মোক বেছি খুচি পায় কিন্তু মানে এইটোতো তাহানটো এভেইলেবল আছে মোৰ কাৰণে তো হ'লে বি ছিজনৰ ফল হোৱাৰ কাৰণে চব ছিজনতে খাবলৈ নাপাৰি যায় এইটো কাৰণে মোকানটো ৱেষ্ট হৈ যায় আৰু এইটো দেখিয়ে না ৱেষ্ট কৰিব মন নাই এইটো কাৰণে মোকানটো আনি না কেণ্ডিজ বনাই দিয়ে তো কেণ্ডিজ বনাই দিলে হোল ইয়েৰ খাবলৈ পাৰিব এনি টাইমটো খাব পাৰিব এইটো কাৰণে মোকানটো এইটো দুটাতে বেছি কেণ্ডিজ বনাই থাকে
1: কাষ্টমাৰ্ছ খান বি খুচি পাই না লৈ থাকে বোলা না
0: হয়
1: আপুনি খান লগা প্ৰডাক্টছ বনাবলৈ ৰ মেটেৰিয়েলছটো আৰু আপুনি খান কেতিয়াবা লৈ
0: মোকানটো মোকালা প্ৰডাক্টছটো মোকালা ফেমিলি আৰু ফ্ৰেণ্ডছ আৰু ইণ্ডিয়াতে বেছি মোকালা কাষ্টমাৰো এনেই আছে তো তাহান বেছি বাৰু মোকান লগতে আহে না নিজৰ আহিলে উঠাই দিয়ে আৰু কোনোবা লোক মোকানটো যাই না দোকানতে বি ৰাখে আৰু এতিয়া মোকানটো মোকালা প্ৰডাক্টছটো মোকান প্ৰফিট এইটোৰে মাইকী খানকে স্পেচিয়েলি উইডোজ হয় না মতা মৰিয়ে না তাই একলা বাচ্চা খানকে চাব লাগে থাকে না এইটো খানকে বি হেল্প কৰি থাকে তো তাহানকেতো মোকালা প্ৰডাক্টছটো পিকলছ খা কি কি হ'লে বান্ধা খানটো তাহানকে দিব আৰু তাহানি নিজৰ যায় না বিক্ৰী কৰিব তো কিমান প্ৰফিট পাইছে তাহানকে দি থাকে
1: আচ্ছা খুচি পাইছে আপুনি খান ফেমিলি খান কাৰণে ফেমিলি খানকে একলা নহয় না মাইকী খান নিমিলে কাৰণে বি না এনেকুৱা একজন একজন মদত কৰি কিনে এনেকুৱা থকা নিমিলে কাৰণে আৰু হেপী কিচেন কাৰণে আৰু নতুন প্ৰডাক্টছ বনাবলৈ নহ'লে বি এড কৰিবলৈ একো বি প্লেন আছে নে নাই আপুনি খান
2: আৰু এতিয়া নতুন বনাবলৈ তো বেছি আছে
1: বেছি আছে না
2: মানে
1: আমি খালি পুৰণা লাদেই নাথাকি না নিজৰ কেনেকা আপগ্ৰেড কৰিব চামান বি কেনে আপগ্ৰেড কৰো এইটো লাহে হিচাপে আমি খান লাৰ্ণ কৰিবলৈ মন যায় না হতাই এনেকুৱাই থাকে না তো না ইমান খুচি দে শুনি কিনে
0: হয় মোকানটো কি লাৰ্ণ কৰিছে এইটো একলা নহয় না মোকানটো কাষ্টমাৰ খান আৰু স্পেচিয়েলি ছিজনেল খান মোকান লোকেল local key local pie into the hippie mohando into the explore colomajai to kana mohando hotai do we look forward to a new things new plans in
1: your hand. Acha acha iman khushi ase aro happy kitchen.

0: সেইটো জানকাৰী এম টি ই পি পৰা দি আছে।
1: ৱেফম ট্ৰাগোবান News, music and entertainment. This is FM Dragobah. FM 103 megahertz.
2: कुछ हमको
3: क्या
2: कुछ तुमको

0: हाँ जी भैया लिसनर्स, जैसो मैंने जैसी यदि रियल टाइम रिकॉय में ट्रैफिक लगा जानकारी और कोई दिया से नॉर्थ बाउंड के लिए डू टू नॉर्थ नहीं जला का ट्रैफिक डायरेक्शन से हेड टूवर्ड्स हाई स्कूल एरिया और साउथ बाउंड के लिए साउथ नहीं आए लगा ट्रैफिक डायरेक्शन हेड टूवर्ड्स बीओसी एंड न्यू मिनिस्टर्स हिल। तो यदि मोकला और पीएचक्यू जंक्शन में जो दिया से कोले नॉर्थ बाउंड डायरेक्शन दिए ट्रैफिक तो मॉडरेट से और साउथ बाउंड डायरेक्शन दिए ट्रैफिक तो लाइट दिखाए से আগুৱা লগ ৰাস্তা লৈ গ'লেতো অল্ড মিনিষ্টাৰ চিল টু চেল কলনি এইটো ৰাস্তা ল'ব পাৰিব। পি এইচ কিউ জংচন আৰু মেজৰ জংচন মাজতে আছে গ'লে নৰ্থ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইট আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো হেভি দেখাই আছে। দুচৰ ৰাস্তা ল'ব পাৰিব পাৰা মেডিকেল টু টি মডেল টু আই জি নলিবা লেডিজ মাইল ৰোড। টি চি বি আৰু ৰাজু পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো মডৰেটে আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইট আছে। অলগ ৰাস্তা ল'ব পাৰিব টি চি বি টু ৰাজু পইণ্ট নলিবা বক্স গাৰ্ডিং টু এন এইচ এ গেট টু চেঞ্চেছ পইণ্ট নলিবা পুলবাৰী টু কজুজি ক্ৰাউন টু ৰাজু পইণ্ট। ৰাজু পইণ্ট আৰু চেঞ্চেছ পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইট আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো হেভি আছে। অলগ ৰাস্তা ল'ব পাৰিব চেঞ্চেছ পইণ্ট টু এন এইচ এ গে হাই স্কুল জংচন টু চেঞ্চেছ পইণ্ট মাজতে আছে গ'লে নৰ্থ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইট আছে আৰু চাউথ বাউণ্ড ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো মডৰেটে আছে। আলাগ ৰাস্তা ল'ব পাৰিব বিলিগ্ৰাম ৰোড টু ডি বি এছ নলিবা হাই স্কুল জংচন টু টি মডেল ৰোড। এন এইচ এ কে জংচন আৰু চেঞ্চেছ পইণ্ট মাজতে আছে বোলে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা ডাইৰেকশ্যন দিয়ে ট্ৰাফিকটো লাইটে আছে। আপুনি আনি দিয়া শুনিলে ৰিয়েল টাইম দি কৈ মই ট্ৰাফিক লৈকে জানকাৰী আৰু তেওঁ জানকাৰীটো আনি দিয়া হৈছে আকাশবাণী কহিমা ইন কলাবৰেশ্যন উইথ কহিমা ট্ৰাফিক পুলিচ। আজি নিমিত্তে ইমানতে ট্ৰাফিক আপডেটছ শেষ কৰি দিয়া হ'ব আৰু কালি পূজাৰ বাৰ লৈ কিনে আপুনি এইটো ট্ৰাফিক আপডেটছ গান শুনিবলৈ পাব। আগে ভৰাই না প্ৰগ্ৰাম আনি দিবলৈ আছে এতিয়া কালাইডস্কোপ।
1: Superior handling, stylish look. Explore Maruti Suzuki Brezza. Comes with Superstar 9-inch Smart Play Pro Plus with Surround Sense by Archimis. It has 6-speed automatic 360-degree camera view, latest technology, electric sunroof, special safety features like 6 airbags, ABS, ESP, and also offers attractive mileage too. 19.89 km per litre in petrol and 25.51 km per kg in CNG.
2: Get attractive offers up to Rs. 55,000. Offer till stock lasts. Visit your nearest Maruti dealership today. TNC apply.

0: Hello. Hello.
1: Hello.
0: Kun ku ase?
1: Oi, balik pernah pernah sekali rong far koi sur.
0: Shikari ko, rong far ko bi? Kini ga ase?
1: Acha. Hei kasih, kamu harus tahu, kejadian tu hai, kamu harus dek burukun tu, pora na ya kejadian
0: Borkon la samoy ase itia? Ko bi aji ki gana huni bole mon ase?
1: Kima जान जान हो बनी की
0: जान
1: जान हो मेरे जान जे
0: जानते एक ता गीत है से जान ओ मेरी जान इतु है मांगे ऐसे ना
1: इतु है रे
0: ओके कोनो बा लगा नाम लो बोले मोना से डेडिकेट करू बोले कोबी
1: बंधु ए जोगंदर रंपी प्रमेत पत्र आइको मुंडा बेरन हंसे আৰু শান্তি কাপ্তি মুক্তি হেল্ল'
0: কবি
1: আৰু ৰীতা ৰঙাচী ইমানহে মেম আৰু মই নাম নলয় আৰু দেই
0: অ'কে ঠিক আছে শিকাৰী ৰংফাৰ আপোনাৰ পচন্দ কৰা লাগি শুনিবি আৰু মজা লৈ থাকিবি আৰু কল কৰা নিমিত্তে থেংক ইউ
1: থেংক ইউ থেংক ইউ
0: ৱেলকাম শুনি থকা সববিলাক প্ৰগ্ৰেমটি এইবাৰ দুচৰা গীত দি আছে জান ফিল্মত গাই আছে অলকা য়াগনিক আৰু মনহাৰ উদাস লগা আৱাজে আৰু এইটো গীতটো পচন্দ কৰি কিনে অনুৰোধ কৰিছে আমি খান লগতে কল কৰি কিনে বালিপাথাৰ পৰা শিকাৰী ৰংফাৰ আৰু তাৰ পৰা এফ এম ট্ৰাগপেন লতাৰ লগা কিছুমান সাথীবিলাকে ডেডিকেট কৰি কিনে আছে তো শুনিব জান ফিল্ম কি গীত